মইনা কোন বিধাতাই সাজিলে তোমাৰ পদুম চকুটি চমক নীলা বিজুলীৰে গোলাপ কোমল পাহিটি এই চমকৰ ভমক লাগি দহি মৰে মন্ত্ৰী মইনা।

মইনা হাত নেমেলো আমি বুলৈ ধুৰ আকাশৰ মণি দি হাত নেমেলো আনি বুলৈ দূৰ আকাশৰ মণি দি মোৰ মন হাকুতি লগাই পাৰিম সেই পূৰ্ণিমাৰ দিন।